0: আকাশবাণী কটক শুনন্তু কৃষি সূচনা।
1: প্রিয় চাষী ভাই ভৌণী মানে, বর্ষা উপরে নির্ভর করুথিবা ধান পাই মৌসুমী বর্ষা আরম্ভ হইগলা পরে তলিঘেরা প্রস্তুতি করন্তু। এক একর ধান চাষ পাই 400 বর্গমিটর বা 10 ডেসমিল তলিঘেরা আবশ্যক হইথায়। পটাড়ি তৈরি সময় পটাড়ি চারিপটরে ক্লোরোপাইরিফস গুণ্ড প্রয়োগ কলে পিম্পুড়ি লাগন্তি নাহিঁ, তেণু সদাসর্বদা পটাড়ি তৈরি কলা বেলে ক্লোরোপাইরিফস প্রয়োগ করন্তু। ধান চাষ পাই সর্বদা প্রামাণিক বিহন ব্যবহার করন্তু। ঘরে সাইতি রাখিথিবা বিহন ব্যবহার করুথিলে এহার গজা পরীক্ষা করাই নিয়ন্তু। পনিপরিবারে জল সংরক্ষণ করিবা পাই নড়া শুখিলা পত্র বা করত গুণ্ড দ্বারা আচ্ছাদিকরণ করন্তু। অস্থায়ী ছপর দ্বারা পনিপরিবা চারাকু উচ্চ তাপমাত্রারু রক্ষা করন্তু। বুণাধান পাই শেষ ওড চাষ সময়ে একর প্রতি 8 কুইন্টাল সঢা গোবর খত প্রয়োগ করন্তু। শেষ জমি তৈরি সময়ে একর প্রতি 2 টন সঢা গোবর খত প্রয়োগ করন্তু। কাদুয়া তলিঘেরা পাই নির্বাচিত জমিকু 3-4 ওড চাষ করি 2-3 দিন পর্যন্ত পানি ভর্তি করে রাখন্তু। এহাপরে তলিঘেরাকু ভালোভাবে কাদুয়া করি মই দেই সমতুল করে দিয়ন্তু। শেষ ওড চাষ বেড়কু 200 কিলোগ্রাম কম্পোস্ট কিংবা সঢা গোবর খত, 4 কিলোগ্রাম ডিএপি, 4 কিলোগ্রাম পটাস সার এই সময় প্রয়োগ করন্তু। তলিঘেরাকু 1.5 মিটর ওসার, 10 সেমিটর উচ্চতা এবং সুবিধা অনুসারে লম্ব রাখি ছোট ছোট পটাড়ি করন্তু। পটাড়ি মঝিরে 30 সেমিটর চৌড়ার নাড়ি জলসেচন পাই রাখন্তু। পটাড়ির প্রতি বর্গমিটর পিছা 40-50 গ্রাম বিশোধিত গজা ধানকু ধাড়ি প্রতি 5 সেমিটর ব্যবধানে বুণন্তু ও শুখিলা গোবর খতকু ছিঞ্চি এহাকু ঘোড়াই দিয়ন্তু। তলিকু ওদা রাখন্তু এবং ঠিয়া পানি কিপরি ন রহিব সেইপরি যত্ন নিয়ন্তু। মকা ফসলরে ফল আর্মিওয়ার্ম নামক কীটর পরিচালনা পাই বিহনকু বুণিবা আগরু 1 কিলোগ্রাম বিহনরে 4 মিলিলিটর সাইনা ট্রানিলিপ্রোল 19.8% সহিত থায়োমেথোক্সাম 19.8% এফএস কীটনাশকরে মিশাই বিহন বিশোধন করন্তু। চীনাবাদামর উপযুক্ত কিসম যথা দেবী, কাদ্রি 6, কাদ্রি 9, টিজি 37 এ, টিএজি 38, টিএজি 24, স্মৃতি, সিও 7 ধরণী আদি চয়ন করন্তু। বিহন বুণিবার 1 ঘন্টা পূর্বরু বিশোধিত বিহনকু রাইজোবিয়ম বীজাণু কলচর দ্বারা উপচার করি বুণন্তু। আখ ফসলরে ঘাসুয়ার গুড়িয়া রোগর নিয়ন্ত্রণ পাই আক্রান্ত গছকু ওপাড়ি দূরে পোড়ি নষ্ট করে দিয়ন্তু। এই রোগর বাহক যৌপোকর পরিচালনা পাই একর প্রতি 40 গ্রাম থায়োমেথোক্সাম নামক কীটনাশক কিংবা 50 গ্রাম এসিটামিপ্রিড নামক কীটনাশক কিংবা 60 মিলিলিটর ইমিডা ক্লোপ্রিড নামক কীটনাশক 200 লিটর পানিরে মিশাই সিঞ্চন করন্তু। বর্তমান সময়ে ভেন্ডি ফসলরে শোষক জাতীয় কীট যথা যৌপোক, পত্রডিয়া পোক, পত্রঙ্কুণি পোক এবং ধড়ামাছি লাগিবার সম্ভাবনা রয়েছে। এই পোকগুড়িকর পরিচালনা পাই প্রাথমিক অবস্থায় একর প্রতি 600 মিলিলিটর নিম্ব জাতীয় কীটনাশক 1500 ppm কু 200 লিটর পানিরে মিশাই সিঞ্চন করন্তু। একর প্রতি 40 গ্রাম থায়োমেথোক্সাম নামক কীটনাশক কিংবা 50 গ্রাম এসিটামিপ্রিড নামক কীটনাশক 200 লিটর পানিরে মিশাই সিঞ্চন করন্তু। বাইগণ তলিঘেরারে ঘরকটা রোগ হই তলি মরিবা দেখা দেলে 10 লিটর পানিরে 20 গ্রাম মেটালাক্সেল সহিত মাঙ্কোজেব্র মিলিত ফিম্পিনাশক মিশাই এই দ্রবণকু ঝরা দ্বারা মাটিকু ভিজান্তু। তলি ওপাড়িবা পূর্বদিন সন্ধ্যা সময়ে 10 লিটর পানিরে 20 গ্রাম কপর অক্সিক্লোরাইড ও 1 গ্রাম স্ট্রেপ্টোসাইক্লিন মিশাই এই দ্রবণকু ঝরা সাহায্যে স্প্রে করি মাটিকু ভালোভাবে ভিজাই দিয়ন্তু।
0: শুনিলে কৃষি সূচনা, এথর শুণন্তু চাষী ভাই ও ভৌণীমানঙ্କ ପାଇଁ ପାଣିପାଗର ସୂଚନା। ଚାଷୀ ଭାଇ ଓ ଭଉଣୀମାନଙ୍କ ପାଇଁ ମିଳିଥିବା ପାଣିପାଗ ସୂଚନାରୁ ଜଣାଯାଇଛି ଆସନ୍ତା 24 ଘଣ୍ଟା ମଧ୍ୟରେ ରାଜ୍ୟର ସୁନ୍ଦରଗଡ଼, ଝାରସୁଗୁଡ଼ା, ବରଗଡ଼, ସମ୍ବଲପୁର, ଦେଓଗଡ଼, ଅନୁଗୁଳ, ଢେଙ୍କାନାଳ, କେନ୍ଦୁଝର, ମୟୂରଭଞ୍ଜ, ସୋନପୁର, ବୌଦ୍ଧ, ନୂଆପଡ଼ା, ବଲାଙ୍ଗୀର, କଳାହାଣ୍ଡି, କନ୍ଧମାଳ, ନବରଙ୍ଗପୁର, ରାୟଗଡ଼ା, କୋରାପୁଟ ଏବଂ ମାଲକାନଗିରି ଜିଲ୍ଲାର ଅଧିକାଂଶ ସ୍ଥାନରେ, ବାଲେଶ୍ୱର, ଭଦ୍ରକ, ଯାଜପୁର, କେନ୍ଦ୍ରାପଡ଼ା, ଜଗତସିଂହପୁର, କଟକ, ଗଜପତି, ଗଞ୍ଜାମ, ପୁରୀ, ଖୋର୍ଦ୍ଧା, ନୟାଗଡ଼ ଜିଲ୍ଲାର ଅଳ୍ପ କିଛି ସ୍ଥାନରେ ସାମାନ୍ୟରୁ ମଧ୍ୟମ ଧରଣର ବର୍ଷା କିମ୍ବା ଘଡ଼ଘଡ଼ି ସହ ବର୍ଷା ହେବାର ସମ୍ଭାବନା ରହିଛି। ତେବେ ନୂଆପଡ଼ା, କଳାହାଣ୍ଡି, ନବରଙ୍ଗପୁର, ରାୟଗଡ଼ା, କୋରାପୁଟ ଏବଂ ମାଲକାନଗିରି ଜିଲ୍ଲାର ଗୋଟିଏ କିମ୍ବା 2ଟି ସ୍ଥାନରେ ପ୍ରବଳ ବର୍ଷାର ସମ୍ଭାବନା ରହିଛି। ଶୁଣିଲେ ଚାଷୀ ଭାଇ ଓ ଭଉଣୀମାନଙ୍କ ପାଇଁ ପାଣିପାଗର ସୂଚନା। ଆକାଶବାଣୀ କଟକ ସମୟ ବର୍ତ୍ତମାନ 6:55 ହେବାକୁ ଯାଉଛି। ସଂସ୍କୃତରେ ସମ୍ବାଦ ରିଲେ କରି ପ୍ରଚାର କରୁଛୁ ଆକାଶବାଣୀ ଦିଲ୍ଲୀରୁ।
2: इदम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः झाः अथ वार्ताः प्रधानमंत्री नरेन्द्र मोदी ह्यः नवदेहल्याः सेवातीर्थस्थले प्रगति इति सूचना संचार प्रौद्योगिकी आधारित मंचस्य द्विपञ्चाशत्तमोपवेशनस्य अध्यक्षतां विहितवान् अस्यां गोष्ठ्यां श्रीमोदी चतुर्षु राज्येषु विस्तृतान् मार्ग विद्युत औद्योगिकी वीथि तथा मेट्रो रेलवे क्षेत्राणां चतुर्प्रमुखान् आधारभूत संरचना प्रकल्पान् समीक्षितवान् एतेषां प्रकल्पानां आहत्य व्ययः प्रायः 30,000 कोटि रूप्यकाणि अस्ति आर्थिक विकासं क्षेत्रीय सम्पर्कम् औद्योगिक विकासं तथा जनकल्याणं वर्धयितुं संधारिताः एते प्रकल्पाः समयसीमा विभिन्न संस्थानां समन्वयः तथा प्रलम्बित विषयानां शीघ्र निवारणाय विशेष ध्यानेन सह सन्ति समीक्षिताः अद्य तावत् संविधान हत्या दिवसो वर्तते दिवसोऽयं तस्याः घटनायाः स्मरणं कारयति यदा 75th जून मासस्य 25th दिनांके भारतीय संविधानस्य अवमानना कृता अनेन सहैव अयं दिवसः आपत्काले अत्याचारैः प्रताडितेभ्यः प्रत्येकं जनेभ्यः श्रद्धांजलिम् अर्पयितुं दिवसो वर्तते अस्मिन्नेव दिने तत्कालीनः राष्ट्रपतिः फखरुद्दीन अली अहमदः आन्तरिक अशान्तेः कारणं प्रदर्श्य देशे राष्ट्रियापत्कालस्य घोषणाम् अकरोत् देहल्याम् अस्य मासस्य 30th दिनांकात् आरभ्यमाणस्य मतदातृसूचीनां विशेष गहन पुनरीक्षणस्य अन्तर्गतम् गृहं गृहं गत्वा गणना कार्यक्रममभिलक्ष्य देहल्याः मुख्य निर्वाचनाधिकारिण ह्यः नवदिल्ल्यां विभिन्न राजनैतिक दलानां प्रतिनिधिभिः सह एका सभा आहूता मुख्य निर्वाचनाधिकारिणः एकेन विवरणेन स्पष्टीकृतं यत् अस्यां गोष्ठ्यां भारतीय जनता पार्टी इति दलम् आम आदमी पार्टी इति दलं तथा भारतीय राष्ट्रीय कांग्रेस इत्यादि प्रमुखाणां राजनैतिक दलानां प्रतिनिधयः समुपस्थिताः आसन् कार्यालयानुसारं मुख्य निर्वाचनाधिकारी प्रत्यपादयत् यत् कोऽपि योग्यः नागरिकः न वञ्चितः स्यात् सहैव कोऽपि अयोग्यः जनः मतदातृसूच्यां न सम्मिलितो भवेत् अनेन सहैव गणनाचरणे अनुपालनीयानां प्रमुखाणां गतिविधीनां विषयेऽपि राजनैतिकदलानि विस्तरेण सूचितानि भारतीय ऋतुविज्ञान विभागेन अद्य देशस्य उत्तरपूर्वीय क्षेत्रेषु झारखण्ड महाराष्ट्र ओडिशा उपहिमालय पश्चिमबंग तेलंगाना तटीय कर्नाटक कोंकणं समेत्य गोवा क्षेत्रस्य कतिपयेषु भागेषु अतिवृष्टेः पूर्वानुमानं प्रख्यापितम् विभागानुसारम् अद्य पश्चिम राजस्थान क्षेत्रे झंझावातस्य संभावना अपि वर्तते अत्रावधेयं यत् अद्य बिहार पूर्व मध्य प्रदेश पूर्व उत्तर प्रदेशस्य च नाना स्थानेषु उष्ण तरंगस्य अनुमानम् अपि विभागेन अनेन प्रकटीकृतम् अपरत्र अद्य देहल्याम् आंशिकरूपेण मेघाच्छादनं नभः भविष्यति सहैव अपराह्णे सायंकाले वा विद्युद्गर्जनेन वृष्टेः संभावनापि वर्तते सम्प्रति क्रीडा वार्तासु आईसीसी महिला T20 विश्वकप स्पर्धायाम् अद्य भारतस्य सम्मुखीकरणं बांग्लादेशेन सह भविष्यति स्पर्धेयं मैनचेस्टर नगरस्य एमिरेट्स ओल्ड ट्रेफोर्ड क्रीडांगणे आयोज्यते या भारतीय समयानुसारं सायंकाले 7 वादने समारप्स्यते हरमनप्रीत कौरस्य नेतृत्वे भारतीय महिला दलं विमेन इन ब्लू संप्रति स्वसमूहे द्वितीयं स्थानं भजते इति वार्ताः
3: आकाशवाणी केन्दुझर समय सकाळ 7:00 ଶୁଣନ୍ତୁ ଆଜି ପ୍ରଚାରିତ ହେବାକୁ ଥିବା କାର୍ଯ୍ୟକ୍ରମ ସମ୍ପର୍କିତ ସୂଚନା